0: जामाले कलाशिव
1: तै कैसा तंगो पिया बुतुई पिया बथो बांग मा निखाय आबो किसानि दे
0: नंग सय कक्न साखा बिसि ब्रमनो बिनि आरखै आबो बियांनि आसक पिया थुमबाय बायसि दो
2: दो फिरायबा बिसि ब्रमनो पिया बुतुई आखिनो मा फालनाबले
0: मा फालना थांनाय हाथि यन बटल सिनि तलांमा नुगौ खानाबो तलांना होननै सामानि खानाबो
2: निनो नक्सि मथारक ब्याबांन खाना तलां जांनाय मांदार वाजा ननबो नक्सि बै वाजरतिले केबो पाइनाय तंग्ला खाना
0: बर'नि आनि सिताइबो गोरों तंग खाना मथाबासे तलांजाखनाय दा चौधरी आं हाथी ब्रुमन मथाबा मांगन तलांगो नक्सिखाय हिले गेदा
2: आबोबो ककन हाइले ओकदि हिन्दीरां आनो समसेनै रेफायग्रा दि आं मासा मा हिमग्रा सिनाय आनि आयंगो नकबुक जासै नगो केब ग्रो
1: हाय बासि संबियां थांबायसा
2: बु बुरिमा कसुन आरो थांलायो दिनिन फानिनि तो कक फादा फाइबायनि सिदो आं बासाग्रा सिनो हायखे
1: हाय अबो तामो हनमानि ककसा कामनि चकदिरि नगो कावै तामनि खोक बुक्सारक थांगि तंगना सा फाजि दाक चकदिरि नगो किसा हाबग्रा दि
0: कक दासिदो तामो हायखे लांगानो थांगि तंगनानि हायखेबा दफानि रायदारक सबायलाय मासे कलायान ब्लासा दा चौधरी
2: आं आबुनि बागैन नगनि नंखुना नायथाया गामिनि चौधरी संजांनाय रग बेलाय बेजवासे
1: फाइसिदिखाय दा चौधरी नक सिंगो फाइसिदिखाय
0: फारिखाय दा चौधरी
2: दा कन हिन्दी आं दा ति थांना नांगौ
3: এই ফুয়াংমা তাকারে কতর বা দে কত নত বগরা দিবা বা তিনি পিয়া রক্তা মঙ্গমানি কলাই খাবো বেলাই বতি কাহানি বাগিছে অংমানি কলাই খানা বলি
4: হিন্দি দেখ বাই তাকারি তিনি আগে নিশাই দমাহাই নং খাবলাসা তামো থপসানি দা আসকাই অংমানি কলাই খা
3: ই থপসানি নো হাইফন সিকাং রং নিশাই ই খেবনি পিয়া বতি বেলাই কে খামানি কলাই খা
4: আংবো আ কগ্ন ন সারানি নাই তংমানে তামুনি হিংকাই বুতুই খামানি নক লাই খাতা বসা গনাং লাবসক তং হসা
3: ইকো বেবাগে লাভ নইন তাইকে বেবাং ন বুতি কুপুং মাং ন
4: তুবুদি অবন তাবুক দি বল জরানি কুতুম কুতুম চাকাতে সনামই চালায়ান তান জয়াতে থ বুসক তং হসা
3: তাইরি থবুরি তংকু অবন খাই বসকাং নি তাল নুস কাঙ্গোসে তান চিনাই আফ্রুকে দেই পো বুতি খাওন
4: আও হাই তাম উ ফাইনাই দাচক দরি হাইসা নাহাল নাইলা
3: ও বনতা চিনি নক চুয়ার টংনান বলে গামি চকদি নক কাসাকাই খুড়িসা খুরুংনি রক মা খারো দৌ
4: টংগো বতরংনি বাকই নাকবার খাতুই মাতনি তা তাম করিং নাই
3: ফাইডে ফাইডে দাচকদি ফাইডে খুলুমকা
2: খুলুমকা খুলুমকা হামদি তাইবো গবান খাই বিয়া বুতি রং মানদি
4: খুলুমকা দাচকদি হিন্দি ক অরণ আচকরা দি
2: দ দ ওয়াজি রক দ হাইকাইন নুখুম খুরুম পুয়ংগৈ হামৈ টংদি নং তিনি পিয়া তানো হনে খনাইছে ফাইমানে
3: তা মশা দাসক দিরি নং পিয়া বতি নাঙ্গো হাইদা
2: হাই হিনি ন বটল সানি জাগা মাদা মানো হনে ফাইমানি তা মানন বলে দফিরা
3: অবদা ককসলাই তামনি মানিয়াং না স্যার ইকো নাসিং না জি দাসক দিরি নংনি বংনি জারাতই তাই বকবাঙ্কা পিয়া বতি মান খা তাকলাই
4: হিন্দি দাসক দিরি কই হিসাগরা দি
2: দ তনি গ্রান্ডি অরন চাওয়ান নিনি অববা বটল বা লাই আনু বলে অর থবুসিক নি অংমানি কলাই খা হন দফিরা
3: তিনি থপসান তানো উদাসক দিরি
2: তাইলে তোদের তংখসা দফিরা
3: তংখু তাই থবুরি তংখু আবো তান বাই খেলে পাইখ্যা তাকলাইনি বাগৈ
2: নিনি আ গোলমরিচ কে তাকলাই বাহাই খাসা
3: গোলমরিচ ব কাহাম নং খা দাসক দিরি
4: নরং নিশে তাইব হামকা হনাই খনা বলাসা দাসক দিরি
3: আ
2: হামাকাই তো হামকা তোমাকাই বাংথায় তানি খাইবা
4: দাসগ্রি নরং সাতক রাবাই মোসাম্বিছে বুফ্রো বুফ্রো কাই আসকা তরি তংবাই খাবলাসা
2: কাইমানি বালো খাবলে আবো ও হামাসানি সিমিকাই থাসে থাইকা তা
4: ও
2: আবো দু পাসা ফানো হালে হামকানো তবুদি নিনি পিয়া বুতিছে আনো বটল সার হরদি বতলবুস